0: ᱛᱟᱛᱟ ᱛᱟᱝᱱᱟ ᱛᱟᱨ ᱫᱮᱣᱟ ᱥᱚᱥᱚ ᱛᱟᱱᱥᱩ ᱠᱚᱫᱟᱞᱤᱛᱟ ᱛᱟᱨ ᱪᱤᱞᱟᱱᱫᱤ ᱡᱟᱢᱟᱨ ᱛᱟᱠᱷᱚᱱ ᱛᱚᱫᱤ ᱛᱟᱝ ᱛᱟᱱᱤ ᱢᱟᱨᱟᱭᱩᱱ ᱛᱟᱝ ᱯᱨᱛᱟ ᱛᱟᱥ ᱛᱟᱨᱡᱤᱝ ᱫᱟᱢᱯᱷᱱᱤ ᱛᱟᱛᱤ ᱪᱤᱱᱩᱜᱨᱟ ᱛᱟᱜᱱᱟ kani zongra kani kilolin chu kardai de ayar ka mar ke ta chi kan sa ko ma si je andir ke ga po chot na nyan so ma ta ar jung a ma na si nyan ge jung a so de yin je chi jung sha ke shil ta chu nyan so ma ge ta atra jung a sha na de ta ngo ma ta mu de na ta ge ni na no ni ke sar shim ji khang ge chu ji ge jung nyang shu ge ta mu de ko ke jung hi chim sa chim ri yo ni na ta ta ngi kan sa ge chi ni a so so ti sta ri de chi te ra 파지는 어추 대한 손주지는 침리라다와 그 담암타에 나라 홀롱인 질돌면 니가라 다 동친 좁지 그 회차 파지도 요니 또 먹었지 메니 침정지 메이크 다 경사 송기 촌 용기 송가 그 대기니 지지라 종회도 또 먹었지 침리라 종회면서 또 왔고 메이크 인수다 종스타인 지나라 다 한 치크 종스타도 요 지달이 또마 또모셰트 요크라 영어랑 게지 능진거 종스타도 먹었지 그리고 마뇽타 다른 게 제종가 장담오 총리즈 그장 쳐서거든 대남 카티 종아 가족가 놈니 지금 종스탄도 모두 요탄도 치트야죠 미다 요추 요너디 또 무샤스욕
1: 레랑일 총리타서 어르데바가는나 종아 가큰만 데브진트 종탄데 비샹글 망아요는 더그인 초 종아즈 년준데 튕킨증 얻게라
0: 요치 요치 나조치가 카니가 아가폴로는 치타 종히 체르미 치르칼은 어종샤리 ततिखि दलि ते नतावा क छापर तरंगिन जिनर तत चोन्यान दे लती जि शतंग दन रोजुर बजन तार जोंस्ता ता त्रिसा तो जि जोंवा कार दन तुका जों ता छाइरन जि कुक येनारा ता गारन गन सोना हाचिंग ता यामसिंग गि जि युका दक सोना रज तो मुसिन
1: ता जों रेरे लंग योना जों रेरे जों ता यंग रेरे योक तिना जों ता रेरे ngग कना ते छाचे छम ओक्सांग
0: जों ता गि शोनि शाना ता सिग यों ng छुचिंग छोंडम ग जोंस्ता जि तमोज та гэнэ гэн си тэрэн окум удуун атчин манчил лорб ячир гэпчин ата да да тичин ашэл ньюнэр
1: ажи
0: жуа та зон сонжи джин та кэрги та сагны гэр дунс та хши гэ чаж джин ngo ma yok та дун та зга чека та мулук аран гэн джин арти жун та тэр жимай та на нан варан ди дони гдалин гүчи тэгз гэ мулун ран ран дана а лорун джин зун чэнгу джун та жун хэ гавар кэ ча титэр кэ чиги дал та кэ тшани Jumlah orang sekitar yang kerjungtan, condom kerjungtan, tak kerja temu sekitar, tak konstatasian kerja kerjungtan tak sih ke, jadi kau tu caci cint, tak temu sekali. Yang itu mangcun ni kerja tari yang ni kerjungtan temu sekali. Tak, ngarang gengi nata so, jumlah kerjung tu kerjungtan tak, mangsir tu tak ikut.
1: Tak,
0: orang cina tu si samu tak juga.
1: Condom kita kerjungtan tera, itu kerjung tu kerjungtan ni gaya, caper nado sih gaya oka.
0: Oh, tu caper yok. Tā rōngā kārzōng tukwā gā jōng tāyā nā yāng, chā sī kōn rā chī ngīng tsam rā, tā yāng nā tā mō tā chī tāngshtū zikā tā chī tā mō yī yā rā chā gā yōng gō nī tā mō sik chī. Tā rōngā gā shī tsā rā gā jōng tāyā nā, tā kār tā chī kā rā tōng bō yī tā lī jōng tā gā nā hā rā chī tāng nā yāng, kār gī stā bā dī nī tā mō sik chī.
1: Rā chī ngā gā chāng dāl tāng yī tā nī chā pār chī shā nā?
0: Я чок тана танги гана дома кардон тукаг жумта кесер ке томчин сырнын томузган жага го